0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসমৰ পাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ উদ্দেশ্যে আৰম্ভ হোৱা চেনেজৰী শীৰ্ষক মুগা অভিযানে ৰাজ্যৰ 2.5 লাখ হিতাধিকাৰীক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। খানাপাৰা জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীলৈ আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা। 64 কোটি টকা ব্যয়েৰে গোলাঘাট জিলাত শীঘ্ৰে অসমৰ প্ৰথমটো অগৰ উদ্যোগ স্থাপনৰ প্ৰস্তুতি। আৰু ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অসমৰ বাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু এই শিল্পৰ বিকাশৰ বাবে 411 কোটি টকা ব্যয় সাপেক্ষ চেনেহজুৰি শীৰ্ষক মুগা অভিযানৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ 2.5 লাখ হিতাধিকাৰী উপকৃত হ'ব। শুভাৰম্ভ অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। অসমৰ মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই অভিযানৰ অধীনত মুগা ৰেচমৰ ৰপ্তানি 2000 কিলোগ্ৰামতকৈ অধিক, মুগা সূতাৰ মূল্য প্ৰতি কিলোগ্ৰামত 30,000-45,000 টকালৈ বৃদ্ধি, 5টা আধুনিক ৰিলিং ইউনিট তথা বিশেষ মুগা সূতা কটা মিল স্থাপন আৰু 5,000 হেক্টৰ ভূমিত সোম আৰু শোৱালু গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে এই অভিযানে ৰাজ্যৰ হাজাৰ হাজাৰ কৃষক, শিপিনী আৰু শিল্পীৰ জীৱন জীৱিকা সুৰক্ষিত কৰিব আৰু 1,180টা কৃষক ইণ্টাৰেষ্ট গোট আৰু 30টা কৃষক উৎপাদন সংস্থা গঠনেৰে মুগা উৎপাদন আৰু শিপিনীসকলক আৰ্থিকভাৱে সবল কৰি তুলিবলৈ চেষ্টা কৰা হ'ব। অসমৰ যুগমীয়া মুগা শিল্পক বিশ্ব বজাৰত বিশ্বাসযোগ্য আৰু অভিলাষী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ শিপিনীসকলক ডিজিটেল ব্যৱস্থাৰ সৈতে সুসংগবদ্ধ কৰা আৰু বিশ্বৰ ক্ৰেতাসকলৰ বাবে মান নিশ্চিত কৰাত সহায়ক হোৱাকৈ GI প্ৰমাণীকৰণত মনোনিৱেশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত ডোনাৰ মন্ত্ৰী শ্ৰী সিন্ধিয়াই কয় যে 11টা উপাদান সন্নিৱিষ্ট এই অভিযানৰ মাধ্যমেৰে মুগাপালক, হস্তশিল্পী, বস্ত্ৰশিল্পী আৰু স্থানীয় ব্যৱসায়ীসকলক ন্যায্য প্ৰাপ্য দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ মুগা শিল্পক সন্মান সহকাৰে লৈ যোৱা হ'ব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাকালত কৃষি আন্তঃগাঁথনি পুঁজি অধিক ব্যৱহাৰ, শীতলীকৃত সংৰক্ষণ ব্যৱস্থা, উন্নত বজাৰ সংযোগ, যান্ত্ৰিক কৃষি পদ্ধতি আৰু শক্তিশালী যোগান শৃংখলা গঢ়ি তোলা বিষয়ত আলোচনা কৰা হয়। অসমৰ কৃষকসকলে যাতে এই উন্নত সুবিধাসমূহ লাভ কৰিব পাৰে সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীৰ সহযোগিতা বিচাৰে।
1: We have come together for the launch of Mission Seneh Zori that seek to unlock the true value of one of Assam's most precious treasures, Muga silk. Nearly 90% of the world's Muga silk is produced in Assam. Mission Seneh Zori aims to transform Assam's Muga ecosystem from a fragmented traditional sector into a globally recognized luxury value chain by 2028. Establish 5 modernized reeling units and a dedicated Muga spun mill. Regenerate 5,000 hectares of som and swalu plantation.
0: গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। সেইদিনা দিনৰ 12:45 শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। অৱশ্যে মন্ত্ৰীসভাত কোন বিধায়কে স্থান লাভ কৰিব সেই বিষয়ে কোনো তথ্য সদৰি কৰা হোৱা নাই। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্ত নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত লৈছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হৈছে। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান কৰা হৈছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন পত্ৰযোগে শ্ৰীচৌধুৰীক এই মৰ্যাদা প্ৰদান কৰে। বিৰোধী দলপতি হিচাপে ৱাজেদ আলী চৌধুৰীয়ে কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
2: আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়াই স্পীকাৰৰ এপ্ৰুভেল লৈ পেলাই অৰ্ডাৰ কৰি দিলে। কাৰ্যালয় এতিয়া আগৰ যিটো কাৰ্যালয় আছিল সেইটোৱেই মষ্ট প্ৰবলি দিব। স্পীকাৰৰ কাৰণেতো অপজিচন লিডাৰৰ যিখিনি কেবিনেট ষ্টেটাছ গোটেই সেইখিনি আমি পাম বলে ইতিমধ্যে সেক্রেটারি ডাঙ্গরিয়ায় কইছিল। গতিকে আপনার জড়িয়তে আমি আমার অধ্যক্ষ ডাঙ্গরিয়াক ধন্যবাদ জানাইছো। এলওপি দিয়াটো তেখেতো ডিসক্রিপশন আছে, এলওপি হিসাবে মই স্বীকৃতি পালো। গতিকে আজির পর আমি গোটে অসমৰ রাইজর লগত যোগাযোগ স্থাপন করা এটা সুবিধা পাম বলে আশা রাখি।
0: গোলাঘাট জিলাত শীঘ্ৰে অসমৰ প্ৰথমটো অগৰ উদ্যোগ স্থাপন কৰা হ'ব। ডোনাৰ মন্ত্ৰালয় আৰু উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড চমুকৈ নেৰামেকৰ সহযোগত পাইলট প্ৰকল্প হিচাপে

0: 64 কোটি টকা ব্যয়েৰে এই উদ্যোগ নিৰ্মাণ কৰা হ'ব। এই প্ৰকল্পত প্ৰত্যক্ষভাৱে প্ৰায় 7,000 যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰকল্পৰ বাবে শিক্ষিত যুৱক যুৱতীসকলক এবছৰীয়া বিশেষ কাৰিকৰী প্ৰশিক্ষণ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। এই উদ্যোগে অগৰ বা সাঁচি গছৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। অহা 5 জুনত বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। সৰুপথাৰত বন বিভাগৰ সহযোগত পৰহিলৈৰ পৰা 17 জুনলৈকে 5 লাখ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ লক্ষ্য লৈ এই অভিযান আৰম্ভ কৰা হ'ব। অভিযানকালত মেহগনিকে ধৰি বিভিন্ন মূল্যৱান গছৰ পুলি ৰোপণ কৰা হ'ব বুলি তেওঁ কয়। তদুপৰি উৰিয়ামঘাটৰ হাতীডুবিৰ 100 বিঘা ভূমিত জুবিন গাৰ্গ নাহৰ উদ্যান গঢ়ি তোলা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। এই অভিযান সন্দৰ্ভত বিধায়কগৰাকীয়ে এইদৰে কয়।
1: আমাৰ বিশ্ব পৰিৱেশ দিৱস আছে 5 জুন তাৰিখ। তাৰ লগত সংগতি ৰাখি আৰু বন বিভাগৰ সহযোগত আমি সৰু পথাৰত প্ৰথম পৰ্যায়ত 2.5 লাখ গছপুলি বিনামূলীয়াকৈ বিতৰণৰ সিদ্ধান্ত লৈছো। 5 তাৰিখৰ পৰা 17 তাৰিখলৈকে এই 2.5 লাখ গছপুলি বিতৰণ কৰা হ'ব। প্ৰত্যেক পঞ্চায়তত 10,000কৈ গছপুলি আমি মজুত ৰাখিম আৰু সেই পঞ্চায়তৰ অন্তৰ্গত ৰাইজে বিনামূলীয়াকৈ গছপুলিসমূহ আহৰণ কৰিব পাৰিব। আমি আশা কৰিছো সৰু পথাৰৰ প্ৰকৃতি সুৰক্ষা আৰু সুস্থিৰ কৰাৰ ক্ষেত্ৰত ই এক খুব ভাল পদক্ষেপ হিচাপে পৰিগণিত হ'ব। তাৰ লগতে উৰিয়ামঘাটৰ 1 নং হাতীডুবিত প্ৰায় 100 বিঘা মাটিত জুবিন গাৰ্গৰ স্মৃতিত নাহৰ উদ্যান প্ৰতিষ্ঠা কৰিব খুজিছো। গছপুলি ৰোপণেৰে 5,000 গছপুলি আমি নাহৰ গছ একে ঠাইতে ৰোপণ কৰি জুবিন গাৰ্গ নাহৰ উদ্যান নামেৰে নামকৰণ কৰিব বিচাৰিছো। সেই কামো আৰু 2-3 দিনৰ ভিতৰতে আৰম্ভ হ'ব।
0: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দৰং জিলাৰ মঙলদৈ, খাৰুপেটীয়া আৰু চিপাঝাৰ পৌৰসভাই নিজ নিজ এলেকাত সজাগতা সভা, চাফাই অভিযান, আৱৰ্জনা ব্যৱস্থাপনা আৰু গছপুলি ৰোপণকে ধৰি কেইবাটাও কাৰ্যসূচী ৰূপায়ণৰ বাবে সাজু হৈছে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰতি পৌৰসভাসমূহৰ দায়বদ্ধতা নিশ্চিত কৰা হ'ব। উল্লেখযোগ্য যে পৰহিলৈ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যখনত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য চৰকাৰে স্থিৰ কৰিছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, বনাঞ্চল উদ্ধাৰ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অহা 8 জুনত আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4জন সাক্ষীক তলব কৰিছে। আদালতে এই গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক 8 জুনত আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্ট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। 8 জুনৰ পৰা ফাষ্ট্ৰেক আদালতত দৈনিক বিচাৰ প্ৰক্ৰিয়া চলিব। গোলাঘাট জিলাৰ মেৰাপানী আৰু বৃহত্তৰ দৈয়াং অঞ্চলত কৃষকে সন্মুখীন হোৱা অৱস্থা সন্দৰ্ভত কালি কৃষি বিভাগৰ এটা দলে অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে অঞ্চলটোত বিলাহীৰ মূল্য প্ৰতি কিলোগ্ৰামত 1-2 টকালৈ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত কৃষকসকলে উৎপাদিত বিলাহী পথাৰত পেলাই দিবলৈ বাধ্য হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। কৃষকে সন্মুখীন হোৱা লোকচান, ন্যায্য মূল্য আৰু স্থায়ী বজাৰ ব্যৱস্থাৰ দাবীত কৃষক প্ৰতিনিধিৰ এটা দলে জিলা কৃষি বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ পাছতে কৃষি উন্নয়ন বিষয়া উৰ্মি ফুকনৰ নেতৃত্বত কৃষি বিভাগৰ এটা দলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ক্ষেত্ৰভিত্তিক পৰিদৰ্শন আৰু জৰীপৰ কাম আৰম্ভ কৰিছে। ক্ষয় ক্ষতিৰ পৰিমাণ নিৰূপণ কৰি ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত জৰীপ গুৰুত্বপূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। ডিব্ৰুগড়ৰ খনিকৰত পুনৰ নিৰ্মাণ কৰি উলিওৱা মহাত্মা গান্ধী শিশু উদ্যানখন কালি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী প্ৰশান্ত ফুকনে আনুষ্ঠানিকভাৱে মুকলি কৰে। শিশু উদ্যানখন সুপৰিকল্পিত আৰু আধুনিক ৰূপত পুনৰ নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিকাশমূলক আঁচনিৰ অধীনত প্ৰায় 3 কোটি টকা ব্যয়েৰে এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে। উদ্যানখন মুকলি কৰি প্ৰশান্ত ফুকনে কয় যে এই উদ্যানখন ডিব্ৰুগড় চহৰৰ সৌন্দৰ্য বৰ্ধনৰ লগতে ডিব্ৰুগড়বাসীৰ বাবে মনোৰম বিনোদনস্থলী হিচাপে গঢ় লৈ উঠিব। বিধায়কগৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় মহানগৰক সুন্দৰকৈ গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। উদ্যানখনৰ উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ডিব্ৰুগড়ত ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰ বিধানসভা ভৱনকে ধৰি উচ্চপদস্থ বিষয়াৰ কাৰ্যালয় নিৰ্মাণ চলি আছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায় লোকপিয়লৰ বাবে বিভিন্ন জিলাত প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি লোকপিয়ল 2027ৰ গৃহ তালিকাভুক্তি আৰু গৃহ পিয়ল

0: আনুষ্ঠানিক গৃহ তালিকাভুক্তি আৰম্ভ হ'ব। মূল জনসংখ্যা পিয়ল অহা বছৰৰ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৱে নিজৰ প্ৰথমখন খেলত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। অৱশ্যে পুৰুষৰ ছিংগলছৰ শাখাত ভাৰতৰ লক্ষ্য সেন প্ৰথম ৰাউণ্ডতে পৰাজিত হ'বলগীয়া হয়। পুৰুষৰ ছিংগলছত আজি এইচ এছ প্ৰণয়ে আয়াৰলেণ্ডৰ খেলুৱৈৰ বিৰুদ্ধে আৰু আয়ুষ ছেট্টীয়ে চীনৰ খেলুৱৈৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষৰ ডাবলছত ভাৰতৰ সত্বিক সাইৰাজ ৰংকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে মালয়েছিয়াৰ যুটীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। মিক্সড ডাবলছত ৰোহন কাপুৰ আৰু ঋত্বিকা শিৱানীৰ যুটীটোৱে টাইৱানৰ যুটীৰ বিৰুদ্ধে খেলিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: চি বি এছ ই পৰীক্ষাত অন্তহীন বেমেজালি, ৰাজ্যত মিছন চেনেহজুৰি শুভাৰম্ভ। 8 জুনৰ পৰা জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া। 5 জুনত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, ব্যাপক আয়োজন দিছপুৰত, আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মুগাক বিশ্ব দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে কালি ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই চেনেহজুৰি শীৰ্ষক অভিযান শুভাৰম্ভ কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন আদি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। আন্তঃদেশীয় নদীত বান্ধ বন্ধাৰ অঘোষিত প্ৰতিযোগিতাই দক্ষিণ এছিয়ালৈ বিপদ কঢ়িয়াই আনিছে বুলি এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। অসমৰ ফল মূলত নিষিদ্ধ কাৰ্বাৰিল কীটনাশক, ন্যায়ালয়ে নমুনা পৰীক্ষাৰ বাবে নিৰ্দেশ দিয়াৰ পাছতো খাদ্য সুৰক্ষা আৰু কৃষি বিভাগে নিজৰ দায়িত্ব পালনত ব্যৰ্থ হোৱাৰ বাতৰি দৈনিক অসম কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। চলিত বৰ্ষৰ চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ফলাফলত ব্যাপক বিসংগতি পোহৰলৈ অহাৰ পাছত চি বি এছ ইৰ অধ্যক্ষ আৰু সচিবক অপসাৰিত কৰাৰ বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমত অকল্পনীয় হাৰত বৃদ্ধি, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ, এই শীৰ্ষক এটা বিশেষ বাতৰি প্ৰকাশ কৰিছে অসমীয়া খবৰ কাকতখনে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰত বাংলাদেশ সীমান্ত পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰালৈ আহিব। বাতৰিটো দ্য চেণ্টিনেল কাকতৰ। যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ে 2টাকৈ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ এটা বাতৰি দৈনিক জনভূমি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ নিৰুপমা বৰঠাকুৰ। ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ সৰ্বানন্দ সোণোৱাল ক্ৰীড়া প্ৰকল্পত কাইলৈৰ পৰা চতুৰ্থ লিবাৰ্টি কাপ মহিলা টি টুৱেণ্টি প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এম্পাৱাৰ এন জি অ' আৰু এইচ এম স্পৰ্টছ ক্লাবৰ উদ্যোগত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ আজি পুৱা 6:20 গুৱাহাটীৰ বাসগৃহত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা প্ৰিয়দা গগৈৰ মৃত্যুৰ সময়ত বয়স আছিল 96 বছৰ। শেষকৃত্যৰ বাবে প্ৰিয়দা গগৈৰ নশ্বৰ দেহ যোৰহাটৰ চেলেংহাটৰ ঘৰলৈ লৈ যোৱা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসমৰ বাচকবনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ উদ্দেশ্যে আৰম্ভ হোৱা চেনেজুৰি শীৰ্ষক মুগা অভিযানে ৰাজ্যৰ 2.5 লাখ হিতাধিকাৰীক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীলৈ আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা। 64 কোটি টকা ব্যয়েৰে গোলাঘাট জিলাত শীঘ্ৰে অসমৰ প্ৰথমটো অগৰ উদ্যোগ স্থাপনৰ প্ৰস্তুতি। আৰু ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্ৰুত বিকশিত ৰাজ্য হিচাপে অসমৰ সাফল্য তথা ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আলোচনা। ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা প্ৰকাশ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰৰ ৰাজ্যখনৰ 25সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ। আৰু শ্বিলঙত কাইলৈ উত্তৰ পূব পৰিষদৰ 73সংখ্যক পূৰ্ণাংগ অধিৱেশন। নমস্কাৰ, এতিয়া বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ডঃ শৰ্মাই দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ অন্যতম হিচাপে অসমে লাভ কৰা সাফল্য আৰু অনাগত দিনত এই যাত্ৰা অধিক শক্তিশালী কৰাৰ

0: নীতি পৰিকল্পনাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ সৈতে এয়া আছিল ডঃ শৰ্মাৰ প্ৰথমটো সাক্ষাৎ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে শ্ৰীমতী মুৰ্মুক সাহস, ধৈৰ্য আৰু নেতৃত্বৰ প্ৰতীক বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত বিনিময় কৰাটো সদায় এটা প্ৰেৰণাদায়ক অভিজ্ঞতা বুলি তেওঁ কয়। সাক্ষাৎকালত ডঃ শৰ্মাই দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পাছত অসমত উন্নয়নৰ যাত্ৰাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰে আৰু গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ লগতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পূৰ্বে তেওঁৰ দিল্লী ভ্ৰমণ সামৰি অসমলৈ ঘূৰি আহিছে। তেওঁ এই ভ্ৰমণে অহা 5 বছৰত দ্বৈত ইঞ্জিন চৰকাৰে ৰাজ্যৰ উন্নয়নৰ যাত্ৰাক অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। অসমৰ বাচকবনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ বাবে 450 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে কালি মুকলি কৰা চেনেহজৰী শীৰ্ষক অভিযান সন্দৰ্ভত নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বিগত 12 বছৰত মুগাৰ উৎপাদন 10,000 মেট্ৰিক টন বৃদ্ধি পাইছে। তেওঁ কয় যে মুগাৰ সৈতে জড়িত কৃষকৰ পৰা শিপিনীসকলকে সামৰি ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে ডনাৰ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত আৰম্ভ কৰা এই প্ৰকল্পত ৰাজ্য চৰকাৰে 46 কোটি টকা বিনিয়োগ কৰিব আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয় তথা কেন্দ্ৰীয় ৰেচম পৰিষদৰ 55 কোটি টকাৰ অৰিহণা থাকিব। 33 মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অসমত বাৰ্ষিক মুগা উৎসৱৰ আয়োজন কৰা হ'ব আৰু ঢকুৱাখানা তথা লক্ষীমপুৰত ৰেচম পৰ্যটন উদ্যান স্থাপন কৰা হ'ব।
1: মুগা ৰেলিং ইউনিট যোৰহাট, শিৱসাগৰ, মাজুলী আৰু শুৱালকুছি তথা লক্ষীমপুৰত প্ৰতিষ্ঠা কৰা হ'ব। মুগা স্পান মিল ধেমাজিত স্থাপন কৰা হ'ব। ইয়াৰ উপৰিও 1,180টা ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপক সামৰি লোৱা হ'ব। 30টা মুগা চিল্ক FPO কোঅপাৰেটিভক ইয়াত সংযুক্ত কৰা হ'ব। গতিকে সামগ্ৰিকভাৱে উৎপাদনৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ বজাৰৰ সৈতে সংযুক্ত কৰিবৰ বাবে এই ডনাৰ আৰু অসম চৰকাৰৰ যৌথ সন্মিলনত স্থাপিত এই চেনেহ এনাজৰী অভিযানে আমাৰ মুগা শিল্পক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক ত্বৰান্বিত আৰু অধিক প্ৰণালীবদ্ধ কৰিব। তাৰ উপৰিও ইয়াৰ সমান্তৰালভাৱে চিল্ক টুৰিজিম পাৰ্ক স্থাপন কৰা হ'ব ঢকুৱাখানাৰ লক্ষীমপুৰত। আৰু প্ৰস্তাৱ আগবঢ়োৱা হৈছে যে মাল্টি ভেনু ফেষ্টিভেল বিভিন্ন ঠাইত প্ৰত্যক্ষভাৱে যাতে আমাৰ নতুন প্ৰজন্ম বা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলে যাতে আমাৰ মুগা শিল্পৰ লগতে সামগ্ৰিকভাৱে অসমৰ বয়ন শিল্প আৰু লোককৃষ্টিক যাতে প্ৰত্যক্ষ কৰিব পাৰে।
0: ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰহিলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে আত্মসহায়ক গোটৰ সদস্যসকলে ৰাজ্যজুৰি এই পদক্ষেপত অংশগ্ৰহণ কৰি অকল সেউজ অসম গঢ়াৰ দিশতেই নহয় বৰং পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তিৰ অদম্য নেতৃত্ব আৰু দায়বদ্ধতাৰো উজ্জ্বল নিদৰ্শন দাঙি ধৰিব। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ওম প্ৰকাশে প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰা অনুসৰি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সামঞ্জস্য ৰাখি পৰহিলৈৰ পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। সুস্থ জীৱনশৈলী গ্ৰহণ, বহনক্ষম খাদ্য প্ৰণালী, ই আৱৰ্জনা হ্ৰাস, এবাৰ ব্যৱহাৰ্য প্লাষ্টিক বৰ্জন আদি বিষয় লৈ এই শিবিৰ আয়োজন কৰা হ'ব। পত্ৰখনত লগতে প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ জৰিয়তে 28,34,232 গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বিদ্যালয়ত পৰ্যাপ্ত স্থানৰ অভাৱ হলে ঘৰ, ৰাস্তাৰ কাষত, ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মিছন সঞ্চালক ওম প্ৰকাশে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় লোকৰ সহযোগত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যকলাপ সকলো বিদ্যালয়ত পালন কৰিবলৈ আহান জনাইছে।

0: আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ বিজেপিৰ কাৰ্যালয়তো আজি এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে উমৈহতীয়া দেৱানী বিধিৰ উদ্দেশ্য, প্ৰয়োজনীয়তা আৰু ভৱিষ্যতে সমাজ জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হয়। সংবাদমেলত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু দলৰ মুখপাত্ৰ মনোজ ধানোৱাৰে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।
2: এই আইনখন আমাৰ সমাজখনৰ কাৰণে অতিকে প্ৰয়োজন বুলি আমি দলীয় মজিয়াত ক'ব বিচাৰিছো। ইউ চি চি অহাৰ পিছৰ পৰাই এতিয়া জাতি ধৰ্ম নিৰ্বিশেষে সমান আকাৰত চবৰ কাৰণে প্ৰযোজ্য হ'ব। দৰাচলতে ইউ চি চি অহাৰ আগত যিটো পলিগেমি বা বহু বিবাহ প্ৰথা আমাৰ ইয়াত কিছুমানে এই বহু বিবাহ প্ৰথাৰ নামত মহিলাসকলক বা শিশুসকলৰ প্ৰতি যি অত্যাচাৰ, তেওঁলোকৰ প্ৰতি যি অন্যায় আমাৰ সমাজ ব্যৱস্থাখনত প্ৰচলিত আছিলে, এই ইউ চি চি অহাৰ পিছৰ পৰাই এই ধৰণৰ যি মহিলাসকলৰ প্ৰতি বা শিশুসকলৰ প্রতি যি অত্যাচাৰ বা অন্যায় চলি আহিছিল এয়া নিশ্চয়কৈ ৰোধ হ'ব, বন্ধ হ'ব।
1: একেদৰে নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মাই উমৈহতীয়া দেৱানী বিধিৰ সন্দৰ্ভত বিভিন্ন তথ্য দাঙি ধৰে। তেওঁ এই দেৱানী বিধি খিলঞ্জীয়া ৰক্ষা কবচ তথা নাৰীৰ অধিকাৰ আৰু সাহসৰ দলিল বুলি মন্তব্য কৰে। তামোলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট আশীষ ভৰালীয়ে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন কাৰ্যকৰী দিশ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। বহু বিবাহৰ দৰে স্পৰ্শকাতৰ বিষয়ত আইনগত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীভৰালীয়ে উমৈহতীয়া দেৱানী বিধিয়ে দেশৰ সকলো নাগৰিকক সম অধিকাৰ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। বিশেষকৈ ইছলামধৰ্মী মহিলাসকলক বিবাহ, বিবাহ বিচ্ছেদ, ভৰণ পোষণ আৰু সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত ই আইনী সুৰক্ষা প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বেংগালুৰুত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল থাৱৰচন্দ গেহলটে মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। কৰ্ণাটকৰ প্ৰাক্তন গৃহমন্ত্ৰী ডঃ জি পৰমেশ্বৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁলোকৰ সৈতে অন্য 12 গৰাকী বিধায়কেও মন্ত্ৰী হিচাপে শপত লয়। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী, দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ৰণদীপ সিং সূৰ্যেৱালা, আধ্যামিক নেতা, লেখক, অভিনেতা আৰু বিশিষ্ট উদ্যোগীসকল এই অনুষ্ঠানত উপস্থিত থাকে। তামোলপুৰ জিলাৰ কুমাৰপাৰাত আজি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰা হয়। বাক্সাৰ মুছলপুৰ ভূমি সংৰক্ষণ সংমণ্ডলৰ উদ্যোগত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰী উপস্থিত থাকে। এই সামূহিক পুখুৰী প্ৰকল্পই অঞ্চলটোৰ জলসম্পদৰ সংৰক্ষণৰ উপৰি স্থানীয় কৃষকসকলক কৃষি কাৰ্যত যথেষ্ট সহায় কৰিব বুলি শ্ৰীনাৰ্জাৰীয়ে উল্লেখ কৰে। তদুপৰি এই প্ৰকল্পই মীন পালনত সহায় কৰাৰ লগতে কুমাৰপাৰা আৰু পলাকগুৰি চুবা অঞ্চলৰ পানীৰ নাটনিও দূৰ কৰিব বুলি আশা কৰা হৈছে।
3: আজি আমি ইয়াতে চেচাপানী কুমাৰপাৰা পলাশগুৰিত 20 বিঘা মাটিত আমি পুখুৰী আৰ্জিৰ পৰা আৰম্ভ কৰিম। এইটো হ'ল TMKSY কালানদী 2.0 ইয়াৰ যিটো স্কিম, এই স্কিমৰ দ্বাৰা আমি এইটো আজিৰ পৰা আৰম্ভ কৰিম। পলাশগুৰি কুমাৰপাৰাৰ কাৰণে ভাল এটা মানে আঁচনি ইয়াত আমাৰ চল ঘনচাৰ অফিচৰ দ্বাৰা ইয়াতে কাম কৰিব। মই ডিপাৰ্টমেণ্টৰ সকলো বিষয়াসকলক মই ধন্যবাদ দিছোঁ আৰু তেখেতসকলে ইতিমধ্যে আমাৰ এই মোৰ দৰঙ্গাজুলি সমষ্টিত 5টা ডাঙৰ ডাঙৰ পুখুৰী ইতিমধ্যে বনালে। অহা 5 তাৰিখ পৰিৱেশ দিৱস, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনা আমি 5টা ডাঙৰ ডাঙৰ পুখুৰী আমি ইনগ্ৰেশ্যন কৰিম।
1: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্টট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একো নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে এই প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰিছিল। অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ডঃ

0: দক্ষিণাঞ্চল বৰাৰ আজি পুণ্যতিথি। গৱেষণালব্ধ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য জগতক অনন্য শিখৰলৈ লৈ যোৱা ডঃ বৰাই ভাওনা গল্পটিৰে লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ডঃ বৰাই বহুতো অমূল্য গ্ৰন্থ সম্ভাৰেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে আৰু পঢ়ুৱৈ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ সাহিত্যৰ মাজেৰে সমাজ, মানুহৰ জীৱন সংগ্ৰাম, মূল্যবোধ আৰু সময়ৰ স্পন্দনক অনন্য দক্ষতাৰে ৰূপায়িত কৰিছিল। ডঃ লক্ষ্মীনন্দন বৰাৰ কালজয়ী উপন্যাসসমূহৰ ভিতৰত পাতাল ভৈৰৱী, কায়কল্প, গঙা চিলনী পাখি অন্যতম। সাহিত্যিকগৰাকীক পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে 1988 চনত সাহিত্য একাডেমী বঁটা আৰু কায়কল্পৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল। তেওঁক 2015 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল। ডঃ বৰাই 1996-97 চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে সৰস্বতী সন্মানপ্ৰাপক বৰাদেৱৰ সাহিত্যকৰ্ম, চিন্তা আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ অম্লান উৎস হৈ থাকিব।
1: উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীয়ে লাভ কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত আৰু হস্তশিল্প সন্দৰ্ভত উপস্থাপন কৰা হ'ব। তিৱা স্বায়ত্ব পৰিষদৰ উদ্যোগত মৰিগাঁৱত আজি হিতাধিকাৰীৰ মাজত কৃষি, হস্ততাঁত, কুটিৰ শিল্প আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। তিৱা স্বায়ত্ব পৰিষদৰ অধীনৰ বহুকেইটা বিভাগৰ উন্নয়ন পুঁজিৰ জৰিয়তে 36 পৰিষদীয় সমষ্টিৰ হিতাধিকাৰীসকলক এই সামগ্ৰী বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলা আয়ুক্তৰ সভাকক্ষত আজি পথ সুৰক্ষা সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কোইৰীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পথ সুৰক্ষা বৃদ্ধি আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দিয়া নিৰ্দেশনা আৰু দিহা পৰামৰ্শসমূহৰ ওপৰত আলোকপাত কৰা হয়। গুৱাহাটীৰ ৰূপনগৰ নিবাসী বিশিষ্ট সমাজকৰ্মী অমলপ্ৰভা হাজৰিকাৰ আজি নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ। উল্লেখযোগ্য যে অসম আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা অমলপ্ৰভা হাজৰিকাক 2023 চনত সদৌ অসম লেখিকা সন্থাই সুকন্যা মাতৃ বঁটা প্ৰদান কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্ৰুত বিকশিত ৰাজ্য হিচাপে অসমৰ সাফল্য তথা ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আলোচনা। ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা প্ৰকাশ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰৰ ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ আৰু শ্বিলঙত কাইলৈ উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।